0: ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ཁྱི དང ང ཚོ ཅི གི ཤིང གུ ཐུབ ལ ཅི གི ཤུ དང ཅ རེ
1: ད
0: ང ཚོ མོ ནེ དེ དེ དེ དང པ ཡིན ན ཡིན ཐོང ཅི ཡང ཤུ ཅི སེ ལ མ མ ཅ མ རེ
1: ཁོ
0: དེ དེ ད ཡེ གོ ཁོ རང ཡེ མང སོ རིན ནེ ཅ རེ ཤུ སོ དེ དེ ཅེ ཅེ དེ མ དེ གུ མ དོ ཨ དེ དེ ཅིག པ རེ
1: དེ དེ
0: ཅིག པ ཅེ དེ ང ཚོ ཡིན ན དོ གུ ངོ དེ གེ དེ སེ ཡུ ཁོ རང སོང ཅ ཅ བ ཡིན པ ཡ མང ཚོ ཅ པེ དེ ཚང མེ གུ སུ རེ དེ ང ཚོ ཡེ གོ མ ཅེ ཅ སབ ཤེ རེ དོ དེ དེ ནེ ཅ བ ཡིན ན ལུགས དང ལུགས པང དང ཉི ཚེ རེ ཡིན དེ ནི མ དང ཕུ ཚེ ནི ཅི པ རེ དེ ཡ ཧུ ཡ མ རེ རྒྱལ ཁབ ཁོང དོ ནེ མི ཚེན རེ དེ རིམ ནེ ཁྱོན ཡོང དོ དེག ཅེ ན ཉེ དེ རེ གུ དེ ཆེ ནེ རེ སློབ གྲ ཆེ མོ དེ རེ གི ཁང པ རེ ཤུང གི སིམ ཅུ ན ཉེ དེ རེ ཡིན རེ ཁོང ཚོ པེ དེ དེ ནི ཚང མ ཆི ཅིན ཚེ མེ ན ན དེ དོན ད དོང ཚོ དུ ཅི དུ ཤེ ཅི ཤུ དོ ལ ཀ ཉོ ཅེ ཅེ ཡོང རེ དེ ཅིག སམ དང རེ དེ ཅེ ཅེ ཁང ཚོ ཡིན ན སོང ཅོ དེ ऐसा यू डिनर सीखे थे मंसूर जी बैठे जब क्यों रहे
1: ताता जी कल लर्स लर्स रीता यहाँ दिले यहाँ सुनियो के नाम बजकर आ गए
0: ओ रे रे
1: ऐसे कल ठंडा इन्हें कल के कौन सुन सों जी दिए जिंगल दिए सुनियो ला ने जी हजार लिया हो यो रे
0: लरे
1: तन नाम बत दे जी ठंडे यहाँ कल के लाल के तोले यहाँ जी सुसु जी कसो के सेम बजे रे ठीक
0: है जी ना जी ताती ठंडे रे जी ता मुने चेना लुटे के छे तांदा लुटे कुटी रुचिक छे जे योना मि केर के थोतान दे गन जेना गा तांदा लेने थोतान दी रे तुरम ले जेसे क्या ले बियर थंगा तांदा छु ले जु दे छे जे योंग जे रेमे जु ले बने छे जे ना जो हकी लोपसे दी ते जांगजा कुछ केलेन नंग मन दो केमे गु दांग छि गा सान दे गा तांदा बा दो दे रुए दिन रिम दी छे जे दे यो रे छे जा इना मि केर के ता खान सा वा kebeen tenga chee shima, labawa ta tunzu tenga kebeen tenga chee ina kiongak to chi yuebe so shee
1: shee
0: yinne tangi kansa ore chigi lotike nangla sosu chigi tangtoma ina gwe shinye ten chile ru chiang chile chiang chee ina sayo ngay sosu lo yinbe ina cha zang tangi ta zang kwe lo majinbe sacha kwa deyo mar seng seng shubu cha zang la tangi cha zang ching yu sara ina jitang hampa chee tego mar nga lotike de jitangi sāhu jīng nāng xiāng jū zhōng nī zhū jā dō xū zhō rē chē zhāng dī tīng dē māng bū zhū ngē sā jā tōng zhō lā qīng nā rīng wē sōng jōb qē tāng gō rē tī nāng xīng kī yī nā tōng zhū lūk dūng kī pē chū yī tāng tāng chē zhā lō sū dā qē tē nē jī kī sā yū ngē sōng jōb tē kē kī chūm chē tōng zhū jīk tōng yōng jī dū ngā ngū nē tē nē tē ngū yī xē nā mē kēr kī tā sū sū kē bēn rō jī ngū sā rū qī yā bū rū mē bā yī nē tē nē zhāng kū kī rīng wē sōng jōb nē tāng tā tōngzi jīg tōngyōng tī mūne sōsō tūndrē kī jīgī nyamzō jīg tsōnāng sō tā shiōnggī rā yīnā ngī bōpa tīndrē jīg mī sūyō sā rō wā nīmjōng rō chē jē tā ngā dzō tarūng chē bā lē jīg jū tī māngā dō sā chēnggē ngī lē rō wā tā shiōnggē ngī lē rō wā tōngzō bē mī sō yā gu yō rā tōngzō tā ā jāng jāng tī nāng shīng kī yā yōng kī tī lē māngā mī māng bā jīg lā tā sōsō bē tī tā ngā bā gyō bā tī sāng bē tō wā lā rā chē jē kō dzō lā shiōg kēng rā tē brā jīng sā bē ti nā ngē kāsā bā sīm shū tō mā sō ngā dāpā tīng tē rī tē kē lā mō nā
1: tō jī sē kē
0: lā sē
1: hēnē gēn lā kē tē rī yā nē sā shē tī sū tīng tē shpē chē tāng jē ngā dzū 젠지 다니나 봐요나 터지나 수비
0: 된지
1: 맞아 이게 나게 아니 무투제 건지 그게 또 그게 제대로 봐야 되나 잘해 나야 되나 그게 아니 무투제 배심결에 나시는 게 그나
0: 터지나 진짜가 뜻든들아 터지나 드니 발다 소소 타버 제심 배다 내게 냠냠마 지속 교용나마 직교라지 제 고급 상부 텐데지나 그든지
1: 그든지